0: নেদাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী। ভাৰত প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতি ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। সমগ্ৰ দেশে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব। খানাপাৰাত হ'বলগীয়া এই অনুষ্ঠানৰ পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
1: কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
0: গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হাৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি 5 বজাত হ'বলগীয়া হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। আনহাতে ডিব্ৰুগড়ৰ টেঙাখাটত কালি অনুষ্ঠিত তিৰংগা যাত্ৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে, ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰাত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কয় যে তিৰংগা যাত্ৰা আমাৰ ৰাষ্ট্ৰীয় ঐক্য, দায়িত্ববোধ আৰু দেশৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ প্ৰকাশ। ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ গুৱাহাটী মণ্ডল সমিতিয়ে কালি উত্তৰ গুৱাহাটীত বিশাল তিৰংগা যাত্ৰা উলিয়ায়। উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ মণ্ডল কাৰ্যালয়ৰ পৰা উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতি খেলপথাৰলৈ উলিওৱা তিৰংগা যাত্ৰাত কেইবাশ লোকে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক সন্মান জনোৱাৰ উদ্দেশ্যে কালি পদযাত্ৰা অনুষ্ঠিত হয়। এই পদযাত্ৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা থানা চাৰিআলি হৈ পুনৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ উভতি আহে। জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাই মুকলি কৰা পদযাত্ৰাত মহকুমা বিষয়া সমুজ্জ্বল বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত জুৰি দলে, ক্ৰীড়া আৰু সাংস্কৃতিক উন্নয়ন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে NCC কেডেট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। হাৰগা তিৰংগা অভিযানৰ অংশ হিচাপে ত্ৰিৰংগা পতাকা গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈ নাগৰিকসকলক উৎসাহিত কৰাৰ সমান্তৰালকৈ ঐক্য, দেশপ্ৰেম আৰু জাতীয় অখণ্ডতাৰ মূল্যবোধ ৰক্ষা কৰাৰ বাবে সকলোকে এই পদযাত্ৰাৰ জৰিয়তে আহ্বান জনোৱা হয়। আনহাতে ডিব্ৰুগড় জিলা সদৰৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম, অখণ্ডতা, ভাতৃত্ব আৰু সমন্বয় গঢ়ি তোলাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুসকলৰ আত্মত্যাগ তথা বলিদান সন্দৰ্ভত কালি বিশেষ দেশপ্ৰেমমূলক অনুষ্ঠান আয়োজিত হয়। শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা আৰু আজিৰ শিক্ষানুষ্ঠানখনত দেশভক্তি

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী সমগ্ৰ দেশতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰী হৰ ঘৰ তিৰংগা যাত্ৰাত অংশগ্ৰহণ ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত বানত মৃত্যুৰ সংখ্যা 103লৈ বৃদ্ধি আৰু

0: মূলক অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ কবিতা আবৃত্তি আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 770,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ সুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে সুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহৰ বাবে বিশেষ চিন্তা চৰ্চা কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।
1: মই ভাবোঁ যে 1950 চনতো ভূমিকম্প হৈছিলে, লখিমপুৰত বানপানী হৈছিলে, ধেমাজিতো হৈছিলে, বৰপেটাতো হৈছিলে, তাৰপিছতো সেইবোৰ অঞ্চল কিন্তু থিয় হৈছে। কিন্তু গতিকে আজি যেনেকুৱাকৈ অন্য ঠাই যেনেকুৱাকৈ আজি ঠন ধৰি উঠিছে, মই ভাবোঁ আগন্তুক দিনত শিৱসাগৰে হওক বা চৰাইদেউ হওক বা যোৰহাটো দাঁতিকাষৰীয়া অঞ্চল আগন্তুক দিনত নিশ্চিত ওপৰত থিয় হ'ব। চৰকাৰখন যিহেতু আছে, জনসাধাৰণ যিহেতু ৰাইজৰ লগত আছে, বনাক্ৰান্তৰ লগত আছে, আৰু বানপানী বুলি ক'লে সাধাৰণতে সকলো চেণ্টিমেণ্টটো আছে, আৰু যাকে বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিছে আৰু চৰকাৰখনেও যিমানখিনি কৰিবলগীয়া আছে কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন কিছুমান চিন্তা চৰ্চা কৰি আছে আৰু ইয়াতো ইতিমধ্যে ৰিলিফৰ সামগ্ৰী আমাৰ ডিচি ডাঙৰীয়াই যিমানখিনি কৰিছে ৰিলিফ লৈ পেলাই কোনো ধৰণৰ হেৰা নাই। হেল্থ কেম্প ইতিমধ্যে কৰিছে, ইয়াতো অহা কাইলৈ এটা হেল্থ কেম্প এটা হ'ব হাতীমূৰীয়াত, গতিকে যথেষ্টৰূপে ইতিমধ্যে লাগি আছো। ইয়াৰ উপৰিও মই বিশেষকৈ মথাউৰিটোৰ ক্ষেত্ৰত নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিছোঁ।
0: ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।
2: सिमलगुड़ी से लेके फरकटिंग तक जो यात्री थे उनको जो रेल सुविधा से वंचित थे उनको रेल सुविधा प्राप्त होगी। लॉन्ग डिस्टेंस ट्रेन अभी भी चल रही थी एनएलपी वाया एनएलपी, जैसे कि राजधानी एक्सप्रेस, विवेक एक्सप्रेस, ये सब वाया एनएलपी ही जा रही थी। ये सब इलेक्ट्रिक ट्रैक्शन वाली ट्रेनें हैं। शिवसागर टाउन में अभी स्थिति का आकलन करने के बाद यह दिखता है कि वहां पर अभी ट्रैक पर काफी लोग आश्रय लिए हुए हैं, क्योंकि उनके समीप उनके जो घर है उसमें पानी भरा हुआ है। तो इसलिए रेल प्रशासन ने यह निर्णय लिया कि अभी ओएचई को चार्ज न किया जाए, बाद में स्थिति का आकलन करते हुए ओएचई को चार्ज किया जाएगा। इसलिए शिवसागर टाउन वाया जो रूट जा रहा है उसमें सिर्फ डीजल ट्रैक्शन कॉशन के साथ और व्हिसलिंग के साथ अभी चलाया जा रहा है।
0: ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনা ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্য

0: সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন টি এম পি কে অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশত ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জিলাই জিলাই হৰঘৰ তিৰংগা যাত্ৰাৰ আয়োজন। সংসদৰ সদ্যসমাপ্ত বৰ্ষাকালীন অধিৱেশনৰ কালি অন্তিম দিনা 3-5 মিনিটৰ ভিতৰতে 11খন বিধেয়ক গৃহীত। অচলাৱস্থাৰ মাজতে বৰ্ষাকালীন অধিৱেশনৰ সামৰণি। মুখ্যমন্ত্ৰীয়ে গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে স্বাধীনতা দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে সংযোজন বিহু নৃত্য শিৰোনামেৰে কাইলৈ দেশজুৰি পালন হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ গোগামুখৰ মিমাঙৰ বদতিত হোৱা অৰুণাচলীৰ নিৰ্বিচাৰ গুলীত অসমৰ 11জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন কাকতেও একেটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে মন্ত্ৰী অতুল বৰা আৰু ডাঃ ৰণোজ পেগুৰে হোৱা আলোচনাৰ অন্তত টি এম পি কে অৰুণাচলী দুৰ্বৃত্তৰ আতিশয্যৰ প্ৰতিবাদত ৰূপায়ণ কৰা পথ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনাক 30 লাখ টকাৰ চেক প্ৰদান কৰাৰ বাতৰি, আমাৰ অসম কাকতে লাভলীনাক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা, 30 লাখ টকাৰ চেক শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসম অৰুণাচল প্ৰদেশ সীমান্তত বৰ্ধিত উত্তেজনৰ মাজতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও সাংসদে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ বাতৰি এম পিজ এপিল ফৰ পিচ টকছ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ অৰূপ। নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। নেডাৰলেণ্ডছত হ'বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেলছ, ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্ৰুপতে আছে। কাইলৈ বিয়লি 4:30 বজাত ভাৰতৰ পুৰুষ দলটো প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী। ভাৰত প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: তেওঁলোককো লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালো তেওঁলোকে যাতে পায়।
1: খৰিফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
2: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
1: ফচল বীমা সম্বন্ধে তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 14447 লৈ কল কৰক।
3: ফচল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
4: লাগে আকাশবাণী ডিফু নন স্টুডিও ঘূৰিয়ে পৰপৰ ফাইছিৰ কেমেৰামিৰ গ্ৰে ফ চকটাংলো আদুন্ধু হিন্দী ডেট লং ৰিচিং হন আলোন আজাই মেগাং ডেন আলং আফ্ৰাংচি মোহাম্মদ ৰাফি কেলুন আলোন আৰ্জিক চিনাং আলোন আলাম থে কাৰ চলে হাম ফিদা।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি 5:10 সৈনিকসকলক উদ্দেশ্যি ভাষণ দিব। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী

প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি 5:10 সৈনিকসকলক উদ্দেশ্যি ভাষণ দিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাৰীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESAC-য়ে 19 জুলাইত পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণভাৱে আঁতৰা নাই। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ নদীসমূহত প্ৰথমবাৰৰ বাবে চলোৱা বিস্তৃত জৰীপৰ মুঠ 635টা শিহু থকা তথ্য পোহৰলৈ আহিছে আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান।
1: লাকে আকাশবাণী দিফু ষ্টুডিঅ' আঘূৰি নন আৰ্নিকাং চাম্পৰ ফাই প্লিৰা মিনি থমকে পাপৰ চকচি জাইমেক নাংকাৰ জুদুন কেদ আন আৰা ফান নিলি চাংপি চাৰ।

0: lake akashvani tifu studio aghuri non arnigang sampor phaitrok ramine plike bra pho plengji dok dok lo lasinon nanglitum guwahati pen kepachata asamis alam pen sandher anchalik batori mate birta arjulong po labangso guwahati pen kepachata abirta arjulong tangdat pen aphijong porphai troksi apor nanglitum delhi pen kepachata aman ke do bharara det amai phi mate honorable president of India, Srimati Draupadi Murmu pen, Bharata Det Ararapan, Independence Day Aputhak, Alamjir Kejai, Arjulong Ekpo.
1: খৰচা পয়সা নিয়কসুন হেৰি
2: ইয়াৰ ৰেচনৰ 15,000 টকা পাচলৈ 2,000 টকা
1: আৰু লাইট বিলৰ
2: এতিয়া 100 টকা কেনেকৈ দিওঁ বাৰু
1: পাহৰিয়েই গৈছিলোঁ এতিয়া চোলাৰ প্যানেল লগালে ন গতিকে যি 4,000 টকা বাছিল সেইখিনিৰে শ্বপিং কৰা যাওক
2: পাক্কা পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কিছু সময় পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বিশেষ উদ্যোগ আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা মূল্যৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব এছ এফ এছ স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰ কুচকাৱাজৰ মূল আকৰ্ষণ

0: বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰা খেলপথাৰলৈ আজি বিয়লি উলিওৱা হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো অংশগ্ৰহণ কৰে। দেশৰ স্বাধীনতা, অখণ্ডতা, ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উলিওৱা এই গৌৰৱময় যাত্ৰা সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াই এইদৰে কয়।
1: মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে 2022 চনৰ পৰা হৰ ঘৰ তিৰংগা তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ হৈ আছে আৰু এইবাৰ 2026তো সমগ্ৰ দেশত এই হৰ ঘৰ তিৰংগা অভিযানত দলে বলে সকলে নামি পৰিছে আৰু আমি আজি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমি তিৰংগা যাত্ৰা আয়োজন কৰিলোঁ। দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বক যাতে কোনো ৰঙা চকু আগন্তুক দিনত দেখুৱাব নোৱাৰে, ভাৰত যেন আৰু ভৱিষ্যতৰ দিনত খণ্ডিত নহয়, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, গতিকে এই একাত্মতা বাৰ্তাটো জনজনলৈ আগবঢ়াই লৈ যাবৰ বাবে আমি এই তিৰংগা যাত্ৰা আয়োজন কৰিলোঁ।
0: বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালী জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালী জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰীঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নটসূৰ্য ফণী শৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ কেইবাগৰাকীও প্ৰশাসনিক তথা আৰক্ষী বিষয়া, অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসমূহ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰে মুঠ 33 গৰাকী বিষয়া কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সংকটকালীন বিশেষ সেৱা পদক আৰু 37 গৰাকীক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষা, সংকটময় পৰিস্থিতিত সাহসিকতাপূৰ্ণ সেৱা আৰু উৎকৃষ্ট কৰ্মৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই পদকসমূহ প্ৰদান কৰা হয়। সংকটজনক পৰিস্থিতিত অসাধাৰণ সাহসিকতা আৰু প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী, আই পি এছ বিষয়া অংকুৰ জৈন, পদ্মনাভ বৰুৱাকে ধৰি 33 গৰাকী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে দীৰ্ঘদিনীয়া উৎকৃষ্ট সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, এ পি এছ বিষয়া পবীন্দ্ৰ কুমাৰ নাথ, দেৱাশীষ শৰ্মাকে ধৰি মুঠ 37 গৰাকী বিষয়া তথা জোৱানক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্ৰদান কৰা হ'ব। দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দৈৰ্ঘৰ পথ চাইকেল সমদলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিচানগ্ৰামত উপস্থিত হয়। নিচানগ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। স্বাধীনতা দিৱস উপলক্ষে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। বিশেষকৈ সীমান্তৰ নদী পথেৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে বিগত কেইবাদিন ধৰি অহৰ্নিশে পহৰাৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত হুকছৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত ৰয়ে এইদৰে কয়।
2: সাধাৰণতে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আমাৰ যিটো জিৰ' লাইন বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ, তাতে বি এছ এফ কণ্টিনিউ ডিউটি কৰি আছে তেওঁলোকে, আৰু এইপিনে আমি কৰি আছোঁ, কণ্টিনিউ ৰিভাৰ পেট্ৰলিং কৰি আছোঁ, আৰু কেতিয়াবা আমি তেওঁলোকৰ লগত জইণ্ট পেট্ৰলিং কৰোঁ। বৰ্তমান চিটুৱেশ্যন

0: নর্মেল আছে ধুনিয়া, কিন্তু এটা স্বাধীনতা দিবস উপলক্ষে আমার এস এফ সি মহোদয়ের নির্দেশত তথা আমার সচনা ও সি মহোদয়ের নির্দেশত আমি কন্টিনিউ রিভার পেট্রোলিং ডিউটি করে আছো আর সিচুয়েশন বর্তমান নর্মেল।
1: স্বাধীনতা দিবসৰ উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে সৈনিক কল্যাণ সঞ্চালকালয় আৰু 19খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্ৰেমমূলক তথা জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে হাৰ ঘৰ তিৰংগা, চাইকেল আৰু মটৰচাইকেল সমদল, গছপুলি ৰোপণ, সজাগতা সভা, সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক গান তথা প্ৰবন্ধ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ তাৎপৰ্য জনসাধাৰণক অৱগত কৰা আৰু শান্তি, একতা তথা দায়িত্বশীল নাগৰিকৰ মূল্যবোধ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ মূল লক্ষ্য। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা হাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি বানে ক্ষতি কৰা হাঁচিপতীয়া পুথিসমূহ পুনৰ উদ্ধাৰ কৰি বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেইসমূহ সংৰক্ষণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। সেয়েহে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ অনুষ্ঠান প্ৰতিষ্ঠান অথবা ব্যক্তি বিশেষৰ হাতত থকা যিসমূহ হাঁচিপতীয়া পুথিৰ ক্ষতিসাধন হৈছে সেই পুথিসমূহ কলাক্ষেত্ৰ সমাজে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কলাক্ষেত্ৰ সমাজে বিশেষজ্ঞৰ জৰিয়তে প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থাৰ মাধ্যমেৰে সংৰক্ষণৰ দিহা কৰিব আৰু সংশ্লিষ্ট পক্ষই বিচাৰিলে পুথিসমূহ ঘূৰাই দিব বুলি প্ৰকাশ কৰিছে। ইপিনে পুনৰ উদ্ধাৰ কৰা পুথিসমূহ সংশ্লিষ্ট পক্ষই কলাক্ষেত্ৰলৈ আগবঢ়াব বিচাৰিলে তেনে পুথিসমূহ কলাক্ষেত্ৰ সমাজে কায়িকভাৱে সংৰক্ষণৰ দায়িত্ব বহন কৰিব। এই বিষয়ত সংশ্লিষ্ট পক্ষই সচিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ পাঞ্জাবাৰী গুৱাহাটীৰ ঠিকনাত যোগাযোগ কৰাৰ লগতে 9401801334 আৰু 80110508097 নম্বৰলৈ ফোন কৰিব পাৰিব। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্ৰমী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠৰ চিৰযুগমীয়া গীতসমূহ ভিত্তি হিচাপে লৈ লক্ষ্যজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱানা শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু স্নাতক শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতা কাইলৈ পুৱা 10 বজাত দীপক সংঘৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাস্ক ফৰ্চে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 80 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাস্ক ফৰ্চৰ এটা দলে গুৱাহাটীৰ ছয়মল চচলত থকা এটা ফ্লেটত অভিযান চলাই 10 কিলোগ্ৰাম হেৰইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে পঞ্জাৱৰ লুধিয়ানাৰ হৰদীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী সিঙে হেৰইনখিনি পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফৰ্চে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদীপ সিঙক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ 1,000তকৈ অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা, কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰত থকা সৃষ্টি মা মনসা মন্দিৰো দৰ্শন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কিছু সময় পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। ৰাজ্যৰ 69গৰাকী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা। শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা হাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বিশেষ উদ্যোগ আৰু গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা মূল্যৰ মাদক দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ। 7:50 বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই 80তম স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: ভাৰতৰ স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া আপোনালোক আটাইকে মই এই ৰাষ্ট্ৰীয় উৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছো। আৰু কেইঘণ্টামানৰ পাছতেই আমাৰ দেশে স্বাধীনতা লভাৰ 80 বছৰৰ শুভাৰম্ভ হ'ব। দেশ বিদেশ সকলোতে ভাৰতীয়সকলে এই উৎসৱ আনন্দ উল্লাহেৰে উদযাপন কৰে। আমাৰ তিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। অতি গৌৰৱেৰে আমি এই পতাকা উৰুৱাওঁ। 1947 চনৰ 15 আগষ্টত মাতা পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। সকলো ভাৰতীয় স্বাধীন ভাৰতৰ ভাগ্য নিয়ন্তাত পৰিণত হল। প্ৰত্যেক ভাৰতীয়ই নিজ নিজ স্বপ্নক বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰা আৰু ভাৰতক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাৱনাৰে প্ৰতিটো কাৰ্য সম্পাদন কৰা, ইয়াতেই স্বাধীনতা লাভৰ সাৰ্থকতা প্ৰতিফলিত হ'ব। নিষ্ঠাৱান শিক্ষাৰ্থী আৰু শিক্ষক, বিকাশৰ বাবে তৎপৰ বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, পৰিশ্ৰমী শ্ৰমিক আৰু অন্নদাতা কৃষক, আটায়ে নিজা নিজা প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে। প্ৰতিভাৱান খেলুৱৈ শিল্পীসকল, দিক নিৰ্দেশক বুদ্ধিজীৱী, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মঠ সদস্যসকল, জনসেৱাত নিমজ্জিত জনপ্ৰতিনিধি, ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ন্যায়কৰ্মী, নিষ্ঠাৱান অসামৰিক সেৱাৰ লোকসকল, অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়োৱা সৰু বৰ বিনিয়োগকাৰী, নিস্বাৰ্থ সমাজসেৱী আৰু স্বচ্ছতা অভিযানৰ অগ্ৰণী কৰ্মী, আমাৰ সকলো চাফাই কৰ্মীসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অন্য ক্ষেত্ৰত জড়িত সক্ৰিয় অসংখ্য দেশবাসী তথা সংবিধান অনুসৰি মূল কৰ্তব্য পালন কৰা সকলো নাগৰিক ৰাষ্ট্ৰ গঠনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই হৃদয়েৰে তেওঁলোকৰ প্ৰশংসা কৰিছো। আমাৰ তিনিও সেনাৰ জোৱানসকল, সকলো আৰক্ষী বাহিনীক মই তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰিছো। বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ মান মৰ্যাদা বঢ়োৱা প্ৰৱাসী ভাৰতীয়সকল আৰু দূতাবাসত কাৰ্যৰত ভাৰতীয়সকলক মই প্ৰশংসা কৰিছো।

প্ৰিয় দেশবাসী, স্বাধীনতাৰ শতাব্দী বৰ্ষ 2047লৈকে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে আমি অগ্ৰসৰ হৈ আছো। আমাৰ সংকল্প যে বিকাশৰ লাভ যাতে নিশ্চজনলৈকে সকলো নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সৰুগত কৰি আমি আধুনিক বিকাশৰ পথত অগ্ৰসৰ হৈছো। ৱয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম, এই বেদবাক্যই আমাক প্ৰেৰণা দিয়ে যে আমি সদায়ে আমাৰ ৰাষ্ট্ৰৰ বাবে সজাগ থাকিব লাগে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পৃথক বিচাৰধাৰাৰ পাছতো লক্ষ্য একে আছিল, ভাৰতৰ স্বাধীনতা। স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম প্ৰত্যেকৰে ওঠত বিৰিঙিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অসংখ্য দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল। বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰনিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰিলে। ভাৰত মাতৃৰ সেই সকলো মহান সন্তানক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো, যিসকলৰ আদৰ্শেৰে আমাৰ দেশ স্বাধীন হ'ল আৰু প্ৰগতিৰ দিশত আগবাঢ়িল। আজি 14 আগষ্টৰ দিনটো আমি বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰোঁ। আজি আমি সেই লক্ষ লক্ষ দেশবাসীক সোঁৱৰোঁ, যিসকল বিভাজনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত নিহত হ'ল অথবা স্থানান্তৰৰ যন্ত্ৰণা সহিবলৈ বাধ্য হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত লাখ লাখজন শৰণাৰ্থী হ'বলগীয়া হ'ল, বিভাজনৰ বিভীষিকা সহিবলগীয়া হ'ল। ইমানৰ পাছতো তেওঁলোকে নিজা পৰিচয় ত্যাগ কৰা নাছিল। যেতিয়া আমাৰ দেশ স্বাধীন হ'ল, সেই সময়ত দেশ বিভাজনৰ গভীৰ পৰিণামৰ লগতে 550তকৈও অধিক ৰাজকীয় ৰাজ্যক নৱস্বাধীন ভাৰতৰ সৈতে চামিল কৰা কাৰ্যও অসাধাৰণ প্ৰত্যাহ্বান আছিল। চৰ্দাৰ পেটেলে ৰাজতন্ত্ৰৰ ব্যৱস্থাৰ বিলোপ ঘটাই আমাক স্বাধীন প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত কৰিলে। এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ আধুনিক ভাৰতৰ একতাৰ শিল্পী লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ পবিত্ৰ স্মৃতিত মই সশ্ৰদ্ধ প্ৰণাম জনাইছো। প্ৰিয় দেশবাসী, ভাৰতীয়ৰ দ্বাৰা প্ৰণীত আমাৰ সংবিধান নাগৰিকসকলৰ অংশীদাৰিত্বৰ আধাৰত প্ৰতিষ্ঠিত। জনসাধাৰণৰ অংশগ্ৰহণ প্ৰজাতন্ত্ৰৰ জননী ভাৰতভূমিত সদায়েই বিদ্যমান। সেই ভাৱনাকে নতুন শক্তিৰে আমাৰ দেশবাসীয়ে আগবঢ়াই আছে। ৰাষ্ট্ৰীয় অভিযানসমূহক জনসাধাৰণৰ অংশগ্ৰহণেৰে গতিশীল কৰা হৈছে। এয়া আমাৰ প্ৰজাতন্ত্ৰৰ অনুপ্ৰেৰণামূলক প্ৰাপ্তি। আমাৰ সংবিধানৰ মুখ্য আদৰ্শ হৈছে মৰ্যাদা আৰু সুযোগৰ সাম্যতা তথা প্ৰত্যেক ব্যক্তিৰ মৰ্যাদা ৰক্ষা। আজি সাধাৰণ অৱস্থাৰ নাগৰিকে অনেক ক্ষেত্ৰতে নিজৰ অসাধাৰণ অৱদান আগবঢ়াইছে। ই মোৰ মনত এই প্ৰত্যয় জন্মাইছে যে আজি ভাৰতত প্ৰত্যেক ব্যক্তিয়ে ডাঙৰ সপোন দেখিবও পাৰে আৰু তাক বাস্তৱত ৰূপায়িতও কৰিব পাৰে। আমাৰ সংবিধানত কাৰ্যপালিকা, বিধায়িনী তথা ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্বৰ কথা স্পষ্টভাৱে উল্লেখ আছে। জনপ্ৰতিনিধিসকলৰ কৰ্তব্য হৈছে তেওঁলোকে বিধায়িনী বৈঠকত জনসাধাৰণৰ আশা আকাংক্ষাসমূহক যাতে সজোৰে উত্থাপন কৰে। কাৰ্যপালিকাৰ কৰ্তব্য হৈছে জনহিত আৰু ৰাষ্ট্ৰহিতৈষী নীতিসমূহক বাস্তৱত ৰূপ দিয়া। ন্যায় ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য হৈছে সমাজৰ বঞ্চিত তথা দৰিদ্ৰজনেও যাতে ন্যায়ৰ পৰা বঞ্চিত নহয়। প্ৰতিগৰাকী নাগৰিক, বিশেষকৈ বঞ্চিত লোকসকলক সমতাৰ ভিত্তিত সন্মান সহিতে সঠিক সময়ত ন্যায় দিব পাৰিব লাগিব। প্ৰিয় দেশবাসী, যোৱা এটা দশকতকৈও অধিক সময় ধৰি আমাৰ দেশে দ্ৰুত গতিত সমাৱেশী উন্নয়ন কৰিবলৈ সক্ষম হৈছে। ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ক অগ্ৰাধিকাৰ দিয়া হৈছে তথা বিকাশৰ দশকত পুৰণি অনেক অৱৰোধক আঁতৰাই পেলোৱা হৈছে। আমাৰ দেশবাসীয়ে মহাত্মা জ্যোতিকা ফুলেৰ 200 বছৰীয়া জয়ন্তী পালন কৰিছে। মহাত্মা ফুলে আৰু বিপ্লৱজ্যোতি সাবিত্ৰীবাই ফুলেৰ সামাজিক ন্যায়, শিক্ষা, মহিলা সবলীকৰণ আৰু সমানতাৰ ক্ষেত্ৰখনলৈ

ঐতিহাসিক যোগদান আছিল। তেওঁলোকৰ আদৰ্শ অনুযায়ী বিগত কিছু বছৰ ধৰি সমাজৰ বঞ্চিতসকলক আগুৱাই নিয়াৰ লক্ষ্যক ৰাষ্ট্ৰীয় স্তৰত অগ্ৰাধিকাৰ দিয়া হৈছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ নতুন কীৰ্তিমান স্থাপিত হৈছে। 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি তোলা হৈছে। বিশ্বৰ সবাতোকৈ ব্যাপক বিত্তীয় সমাৱেশ আঁচনি জনধন যোজনাৰ জৰিয়তে প্ৰায় 59 কোটি লোকৰ বেংক একাউণ্ট খোলা হৈছে। ইয়াৰে 32 কোটি বেংক খাতাধাৰক হৈছে মহিলা। 80 কোটি লোকলৈ বিনামূলীয়া ৰেচন যোগান ধৰি তেওঁলোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰা হৈছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ জৰিয়তে 60 কোটি নাগৰিকক প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে। কিষাণ সন্মান নিধি তথা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে খেতি, ডেইৰী, মৎস্যপালন আৰু মৌপালন আদি কাৰ্যৰ সৈতে জড়িত কৃষক ভাই ভনীসকল সমৃদ্ধ হৈছে। বিশ্ব ইতিহাস সাক্ষী যে সাংস্কৃতিক আত্মবলৰ আধাৰত হোৱা উন্নয়নে গতিশীল আৰু স্থায়ী ৰূপ পায়। আজি দেশত জনচেতনা জাগ্ৰত হৈছে যে সাংস্কৃতিক গৌৰৱৰ ধাৰণাই দেশৰ সাৰ্বভৌমত্বক আত্মিক শক্তি প্ৰদান কৰে। আমাৰ পূৰ্বপুৰুষসকলে জ্ঞান বিজ্ঞান, কলা সংস্কৃতি, আধ্যাত্মিকতা আৰু সদাচাৰৰ অমূল্য মূল্যবোধ আমাক দি গৈছে। আমি ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ৰ সৈতে আগুৱাই গৈ আছো। আমাৰ দেশত বিশ্বৰ সবাতোকৈ বৃহৎ আৰু উত্তম ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বিকশিত কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ সৰু সৰু দোকান তথা চহৰ নগৰৰ অলিয়ে গলিয়ে আজিকালি লেনদেন ডিজিটেল পদ্ধতিত কৰা হয়। বিশ্বৰ আধাতকৈও অধিক ৰিয়েল টাইম ডিজিটেল ট্ৰানজেকশ্যনছ এতিয়া ভাৰততেই হয়। আমাৰ দেশবাসী আৰু চৰকাৰে মিলি ডিজিটেল বিপ্লৱৰ উদাহৰণ বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি চৰকাৰে জনকল্যাণৰ সা সুবিধাসমূহক পাৰদৰ্শিতাৰে প্ৰতিগৰাকী নাগৰিকলৈ যোগান ধৰিছে। আমাৰ দেশত ৰাষ্ট্ৰীয় ঘাইপথ, জল পৰিবহণ পথ, ৰেলৱে আৰু আকাশী পথত আধুনিক বুনিয়াদী ব্যৱহাৰেৰে অভূতপূৰ্ব সমাহাৰ ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা নতুন নতুন উদ্যোগৰ সুবিধাৰ সৃষ্টি হৈছে, নতুন নতুন নিয়োগৰ সুবিধা আহিছে আৰু বিনিয়োগকাৰীসকলৰ বিশ্বাসো বাঢ়িছে। প্ৰিয় দেশবাসী, বিশ্বৰ বহু ঠাইত বিৰাজ কৰা যুদ্ধ আৰু অস্থিৰতাই বহু দেশক প্ৰভাৱিত কৰিছে। এনেকুৱা পৰিস্থিতিতো আমাৰ দেশৰ অৰ্থব্যৱস্থা আনতকৈ দ্ৰুতগতিৰে বিকশিত হৈছে আৰু বিশ্বৰ এক শ্ৰেষ্ঠ অৰ্থনীতিলৈ পৰ্যবেক্ষিত হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি আমাৰ দেশৰ উন্নয়নৰ গতিৰ হাৰ বিশ্বৰ সামূহিক বিকাশৰ হাৰতকৈ দুগুণৰ বেছি হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দ্বাৰা আমাৰ অৰ্থনৈতিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বুনিয়াদ আৰু শক্তিশালী হৈছে। আধুনিক উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই বিশ্ব পৰ্যায়ত অগ্ৰণী ভূমিকা লৈছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030ৰ কিছুমান লক্ষ্যক আমাৰ দেশে নিৰ্ধাৰিত সময়তকৈ আগতেই অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পুনৰ ব্যৱহাৰযোগ্য শক্তি ক্ষেত্ৰৰ উন্নয়নৰ দিশত যোৱা কেইটামান বছৰত অভূতপূৰ্ব সফলতা লাভ কৰা হৈছে। আমাৰ বৈদেশিক নীতিৰ ভেটি হৈছে দেশৰ হিত সাধন। শান্তি, সহযোগ, আলাপ আলোচনা তথা বসুধৈৱ কুটুম্বকম আদৰ্শ আমাৰ বৈদেশিক নীতিৰ মূল স্তম্ভ। অৰ্থনৈতিক সহযোগিতা বঢ়োৱা তথা পাৰস্পৰিক সমৃদ্ধিক আৰু দৃঢ় কৰিবৰ বাবে আমি অনেক দেশৰ সৈতে মুক্ত বাণিজ্যিক চুক্তি কৰিছো। গ্লোবেল ছাউথ অৰ্থাৎ বিশ্বৰ দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ সৈতে সম্বন্ধ গাঢ় কৰা হৈছে। বিশ্বমঞ্চত আমাৰ দেশৰ সন্মান বাঢ়িছে। আমি নীতি নিয়ম আধাৰিত আন্তৰ্জাতিক শৃংখলাত বিশ্বাস কৰোঁ। আমাৰ প্ৰচেষ্টা হৈছে যে ৰাষ্ট্ৰসংঘকে আদি কৰি বহুপক্ষীয় আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহত সকলোৰে সমুচিত প্ৰতিনিধিত্ব সুনিশ্চিত কৰা। আমাৰ এই প্ৰচেষ্টাক বিশ্বৰ বহু দেশে সমৰ্থন কৰিছে। প্ৰিয় দেশবাসী, আমাৰ প্ৰাকৃতিক সম্পদসমূহত আমাৰ যিমান অধিকাৰ

আছে, আমাৰ ভৱিষ্যৎ প্ৰজন্মৰো সিমানেই অধিকাৰ আছে। আমি আমাৰ কোনো কাৰ্যৰ দ্বাৰা আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ যাতে খৰ্ব নহয় সেয়া সুনিশ্চিত কৰিব লাগিব। আমি যাতে তেওঁলোকক অধিক প্ৰাকৃতিক সম্পদ প্ৰদান কৰি যাব পাৰোঁ সেয়া প্ৰয়াসহে হ'ব লাগে। পৰিৱেশ সংৰক্ষণ বা পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰখাৰ প্ৰতি থকা আমাৰ আস্থা দৰাচলতে আমাৰ পৰম্পৰাৰে এটা অংগ। সাঁওতালী ভাষাৰ এটা সৰল গীতত আমি এক গভীৰ বাৰ্তা পাওঁ। পণ্ডিত ৰঘুনাথ মুৰ্মুৰ দ্বাৰা ৰচিত সেই গীতৰ কিয়দাংশৰ ভাৱাৰ্থ এনেধৰণৰ। এই গীতত এজোপা গছ সম্পূৰ্ণ শুকাই মৰহি যোৱাৰ বাবে ক্ৰন্দনমুখৰ এটি ভাটৌৰ বৰ্ণনা দি কবিয়ে কৈছে, "হে মোৰ ভাতৃসকল, মৃতপ্ৰায় বৃক্ষক প্ৰত্যক্ষ কৰি ভাটৌ পক্ষীয়ে বেদনাকাতৰে কান্দিবলৈ ধৰিছে। হে মোৰ ভাতৃসকল, মানৱ সংস্কৃতিৰূপী বৃক্ষৰ বিনাশ হোৱা লক্ষ্য কৰি আমি মানৱ সমাজে কিয় কন্দা নাই বাৰু?" এই গীতৰ তাৎপৰ্য হৈছে যে সকলো মানুহেই মানৱীয় প্ৰমূল্য তথা প্ৰকৃতি ৰক্ষণাবেক্ষণত তৎপৰ হৈ থাকিব লাগে। ফুলে ফলে পাতে জাতিষ্কাৰ এজোপা গছ মানৱ জাতিৰ শাৰীৰিক আৰু নৈতিক সুস্থতাৰ প্ৰতীক। মাতৃৰ বাবে এজোপা গছ তথা লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট অৰ্থাৎ লাইফ জাতীয় অভিযানসমূহৰ মূল ভাৱনাৰ অনুৰূপে সকলোৱে ব্যক্তিগত তথা সমূহীয়াভাৱে প্ৰচেষ্টা হাতত ল'ব লাগে। মোৰ প্ৰিয় দেশবাসী, মই এটা কথা লক্ষ্য কৰি বৰ আনন্দ অনুভৱ কৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ কন্যাসকলে চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। লগতে কৃষি উৎপাদন বঢ়োৱাত অংশগ্ৰহণ কৰা, ড্ৰোন দিদিৰ পৰা আৰম্ভ কৰি ভাৰতীয় বায়ুসেনাত ফাইটাৰ কমবেট লীডাৰ পদত অধিষ্ঠিত হোৱালৈকে বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। অলপতে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 8টা পদক আমাৰ জীয়ৰীসকলে লাভ কৰিছে। মহিলাসকলৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি হৈছে। আত্মসহায়ক গোটসমূহত 10 কোটিতকৈও অধিক মহিলা সদস্য আছে। 3 কোটি মহিলাক লাখপতি বাইদেউ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু এই লক্ষ্যত উপনীত হৈছে। এতিয়া আমাৰ দেশে 3 কোটি মহিলাক নতুনকৈ লাখপতি বাইদেউ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। মুদ্ৰা যোজনাৰ অধীনত সুবিধা লাভ কৰা উদ্যমীৰ ভিতৰত 2/3 মহিলা হিতাধিকাৰী। মহিলাসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াসৰ লগে লগে আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত মহিলাক নেতৃত্ব প্ৰদান কৰা হৈছে। ভোটদানৰ ক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ বৃদ্ধি আমাৰ গণতন্ত্ৰৰ বিশেষ সফলতা। লোকসভা আৰু বিধানসভাত মহিলাৰ 33% প্ৰতিনিধিত্ব সংৰক্ষণ কৰাৰ বাবে 2023 নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হৈছে। এই অধিনিয়মৰ লক্ষ্যপ্ৰাপ্তিৰ জৰিয়তে মহিলাৰ নেতৃত্ব বৃদ্ধি হ'ব, লগতে আমাৰ গণতন্ত্ৰৰ সৰ্বাংগীন বিকাশ হ'ব। দেশৰ মুঠ জনসংখ্যাৰ 65% ব্যক্তিৰ আয়ুস 35 বছৰতকৈও কম। এই যুৱ জনসংখ্যা আমাৰ মূল্যৱান সম্পদ। আমাৰ দেশৰ যুৱশক্তি প্ৰতিভাশালী, দৃঢ়প্ৰতিজ্ঞ আৰু পাৰদৰ্শী। তৃণমূল পৰ্যায়ত যুৱকসকলে বিভিন্ন সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পাৰদৰ্শী আৰু ব্যৱহাৰিক জ্ঞান সম্পন্ন সমাধানত মই দেশৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ পৰিচয় পাওঁ। কেৱল 28 বছৰৰ মধ্যবয়সৰ যুৱশক্তিয়ে অলপতে ৰকেটৰ সফল প্ৰক্ষেপণেৰে মহাকাশ অন্বেষণত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ অনেক যুৱক যুৱতীয়ে স্বনিয়োজনৰ পথত অগ্ৰসৰ হৈ আনৰ বাবেও কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ সংস্কৃতি গঢ়ি তুলিছে। যুৱ উদ্যমীসকলৰ অংশগ্ৰহণৰ বাবেই আমাৰ দেশত এক শক্তিশালী ষ্টাৰ্টআপ ইক'ছিষ্টেম বিকশিত হৈছে। বিশ্বৰ বৃহৎ উদ্যোগসমূহ ভাৰতৰ যুৱক যুৱতীৰ প্ৰতিভা তথা কামৰ ধাউতিৰ বাবে আকৰ্ষিত হৈছে আৰু তেওঁলোকক নেতৃত্বৰ ভূমিকাত নিয়োগ কৰিছে। এইসকল যুৱক যুৱতী

এ বিশ্বৰ সন্মুখত ভাৰতৰ যুৱশক্তিৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ যুৱ প্ৰজন্মই ভাৰতৰ স্বৰ্ণীল ভৱিষ্যতৰ বাবে মোৰ আস্থা প্ৰবল কৰিছে। আমাৰ বিদ্যাৰ্থীসকল ভাৰতৰ ভৱিষ্য নিৰ্মাতা। যিদৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে চৰকাৰ আৰু সমাজ একত্ৰিত হোৱাটো দৰকাৰ, ঠিক সেইদৰেই বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবেই সকলোৰে সন্মিলিত প্ৰয়াসৰ প্ৰয়োজন। সাৰ্বজনীন পৰীক্ষাসমূহে বিদ্যাৰ্থীসকলৰ বাবে সুযোগৰ বাট মুকলি কৰে, সেইবাবে চৰকাৰে এই পৰীক্ষাসমূহ সংশোধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সংশোধনৰ উদ্দেশ্য হ'ল পৰীক্ষাসমূহত হোৱা নীতিবিৰুদ্ধ পন্থাসমূহ ৰোধ কৰা, পৰীক্ষা প্ৰণালী অধিক পাৰদৰ্শী, লগতে যুৱক যুৱতীৰ বাবে সুৰক্ষিত তথা বিশ্বাসযোগ্য কৰি তোলা। চৰকাৰৰ প্ৰয়াস তথা নতুন আৰ্থিক গতিবিধিয়ে যুৱক যুৱতীসকলৰ বাবে নতুন নতুন পথ মুকলি কৰিছে। এনে সুযোগ গ্ৰহণ কৰি আমাৰ যুৱক যুৱতীসকলে সফলতাৰ নতুন দিশ নিৰ্বাচন কৰিব পাৰে। আমাৰ যুৱক যুৱতীসকলৰ শাৰীৰিক তথা মানসিক স্বাস্থ্য দেশৰ ভৱিষ্যতৰ আধাৰ। আমাৰ যুৱক যুৱতীসকলক উৎসাহেৰে আগুৱাই নিয়াটো পৰিয়াল আৰু সমাজৰো দায়িত্ব। যুৱক যুৱতীসকলৰ বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মাধ্যম হিচাপে খেল ধেমালিক আঁকোৱালি লোৱা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অন্তৰ্গত আঞ্চলিক স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ দেশৰ সকলো ক্ষেত্ৰৰ বাবে স্পৰ্টছ ইক'ছিষ্টেম সহজলভ্য কৰা হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰি আছে। এই বিনিয়োগৰ সুফল দেখা পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰত ভাৰতবৰ্ষৰ খেলুৱৈসকলে কৰা প্ৰদৰ্শন আৰু উপলব্ধি উচ্চ শিখৰত আৰোহণ কৰিছে। আৰু এটা কথা, আমাৰ দেশত যুৱ প্ৰজন্মৰ সংখ্যা সৰ্বাধিক, সেইদৰে জ্যেষ্ঠ নাগৰিকৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ জীৱন যাপনৰ পদ্ধতি উন্নত কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। 70 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰায় 6 কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰতিবছৰে 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ প্ৰতি আপোনত্ব আৰু তেওঁলোকৰ আত্মসন্মান বৰ্তাই ৰাখিবলৈ সমাজ সংবেদনশীল হোৱা উচিত। প্ৰিয় দেশবাসী, সত্য আৰু ন্যায়ৰ পক্ষত মানৱতা বিৰোধী শক্তিক পৰাভূত কৰা ভাৰতীয় পৰম্পৰাক লৈ মই গৰ্ব কৰোঁ। 26 জুলাইত আমি কাৰ্গিল বিজয় দিৱস পালন কৰিছোঁ। ইয়াৰ আগতে 7 মে'ত অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ সেনাবাহিনীৰ অতুলনীয় পৰাক্ৰমৰ কথা সোঁৱৰিছোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সেই ঐতিহাসিক অপাৰেশ্যন ভাৰতীয় সেনাবাহিনীৰ লক্ষ্যভেদ ক্ষমতাৰ প্ৰমাণ। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকলৈ ইয়াৰ দ্বাৰাই সতৰ্কবাণী দিয়া হৈছে যে তেওঁলোকে য'তেই লুকাই নাথাকক শাস্তি পাবই। সন্ত্ৰাসবাদক লালন পালন কৰা দেশৰ সৈতে অতীতত কৰা সিন্ধু জলসন্ধি বাতিল কৰা কাৰ্য আমাৰ দেশৰ, বিশেষকৈ কৃষকসকলৰ হিতৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ। কেইবা দশক ধৰি নক্সালবাদ দেশৰ বাবে গভীৰ প্ৰত্যাহ্বানৰূপে দেখা দিছিল। ভাৰতবৰ্ষক নক্সালমুক্ত কৰাটো এক ডাঙৰ সাফল্য। এতিয়া নক্সাল প্ৰভাৱিত অঞ্চলত উৎসাহৰ বাতাৱৰণ তথা বিকাশৰ ধাৰা প্ৰবাহিত হৈছে। বষ্টৰ অলিম্পিকত খেলুৱৈসকলৰ, বষ্টৰ পণ্ডুমত শিল্পীসকলৰ আৰু এই অনুষ্ঠানবোৰত দৰ্শকৰ সহযোগিতা দেখা গৈছিল। ৰাষ্ট্ৰ গৌৰৱ ৰক্ষাৰ্থে নিৰ্মিত মাৰাঠা সৈন্য পৰম্পৰাৰ সৈতে জড়িত 12টা দুৰ্গক বিগত বছৰত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ লিষ্টত স্থান দিয়া হৈছে। ভাৰতভূমিত এফালে ভগৱান বুদ্ধৰ সৈতে জড়িত আধ্যাত্মিক স্মাৰক যিদৰে আছে, আনফালে আত্মসন্মান তথা নিজৰ গৌৰৱশালী পৰম্পৰা ৰক্ষাৰ বাবে যুদ্ধ কৰা আমাৰ প্ৰভাৱশালী ক্ষমতাৰ প্ৰতীক বিদ্যমান। মোৰ প্ৰিয় দেশবাসী, প্ৰতিজন ভাৰতবাসীৰ বিকাশ আৰু কল্যাণেই বিকশিত ভাৰত নিৰ্মাণৰ বাস্তৱিক লক্ষ্য। তেলেগু ভাষাত ৰচনা কৰা মহান ৰাষ্ট্ৰবাদী সাহিত্যিক গুৰুজাৰা আপ্পাৰাওৱে তেওঁৰ গীতত প্ৰতিজন ভাৰতবাসীৰ দেশপ্ৰেমৰ অমূল্য বাণী সন্নিৱিষ্ট

0: সৃষ্টি কৰিছে। তেওঁ কৈছে, দেশমনু প্ৰেমিনছু মন্না মনসি অন্নদি পেনসু মন্না, দেশমন্তে মততি কাদয় দেশমন্তে মনুসু লয়। ইয়াৰ অৰ্থ হৈছে, দেশক প্ৰেম কৰা, ভালপোৱাক বঢ়োৱা। দেশৰ অৰ্থ কেৱল মাটি নহয়, দেশৰ অৰ্থ সমস্ত জনগণ। মোৰ বিশ্বাস, সমাজৰ অংশগ্ৰহণ আৰু চৰকাৰৰ প্ৰচেষ্টাত গাঁৱে গাঁৱে নগৰে নগৰে ভাৰতবৰ্ষৰ ঘৰে ঘৰে থকা প্ৰতিজন মানুহ সুস্থ সুখী আৰু সমৃদ্ধ হ'ব। আহক, দেশপ্ৰেমৰ এই সৰ্বসমাৱেশী ভাৱনাৰে আমি সকলোৱে স্বাধীন ভাৰতক বিকশিত ভাৰত নিৰ্মাণৰ ৰাষ্ট্ৰীয় সাধনাত নিজকে সমৰ্পিত কৰোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।
1: ইমানপৰে ভাৰতৰ অশীতিতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ কেউটি অনাতাঁৰ কেন্দ্ৰই ৰিলে কৰি শুনালে।